0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, বিধানসভাত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক গৃহীত, ৰাজ্যৰ ইতিহাসত নতুন অধ্যায়ৰ সূচনা হোৱা বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য, উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীৰ বাবে পূৰ্বৰ দৰে নম্বৰ দিয়া ব্যৱস্থাই বাহাল থাকিব বুলি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ প্ৰকাশ, ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানে প্ৰস্তাৱিত গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰ সম্ভাৱ্য প্ৰভাৱৰ মূল্যায়নৰ বাবে অধ্যয়ন চলাব বুলি অতিৰিক্ত মহাধিবক্তাৰ মন্তব্য, দেশৰ বিভিন্ন অংশৰ লগতে অসমতো উৎসাহ উদ্দীপনাৰে ঈদ উজ জোহা পালন, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এলিমিনেটৰ খেলত ৰাজস্থান ৰয়েলছৰ জয়লাভ, দলটোৰ ফাইনেলত প্ৰৱেশৰ আশা সজীৱ। নমস্কাৰ, বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যত বহুবিবাহ নিষিদ্ধ, লিভ ইন সম্পৰ্কৰ পঞ্জীয়ন বাধ্যতামূলক আৰু কন্যা সন্তানকো সম্পত্তিৰ উত্তৰাধিকাৰ প্ৰদানৰ লগতে মহিলাৰ সুৰক্ষা আৰু সম অধিকাৰ নিশ্চিত কৰি কালি বিধানসভাত বহুচৰ্চিত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়কখন গৃহীত হয়। বিৰোধীয়ে বিধানসভাৰ বাছনি সমিতিলৈ প্ৰেৰণৰ বাবে জনোৱা দাবীক নস্যাত কৰি শাসকীয় পক্ষৰ উত্তাল শ্লোগানৰ মাজতে ধন্নীফুটত বিধেয়কখন গ্ৰহণ কৰা হয়। ইয়াৰ লগে লগে উত্তৰাখণ্ড আৰু গুজৰাটৰ পাছত অসম উমৈহতীয়া দেৱানী বিধি গ্ৰহণ কৰা দেশৰ তৃতীয়খন ৰাজ্যৰূপে পৰিগণিত হয়। এই বিধেয়কখন বলবৎ হলে বহুবিবাহ সম্পূৰ্ণৰূপে নিষিদ্ধ হোৱাৰ লগতে বিবাহ বিচ্ছেদ আৰু লিভ ইন সম্পৰ্কত থকাসকলৰ পঞ্জীয়ন বাধ্যতামূলক হ'ব। উমৈহতীয়া দেৱানী বিধিৰ অধীনত সকলো বিবাহ আৰু লিভ ইন সম্পৰ্ক ক্ৰমে 60 আৰু 30 দিনৰ ভিতৰত পঞ্জীয়ন কৰিব লাগিব। বিবাহ আৰু বিবাহ বিচ্ছেদ নিৰ্দিষ্ট সময়ৰ ভিতৰত পঞ্জীয়ন নহলে শাস্তিমূলক ব্যৱস্থাৰ সন্মুখীন হ'ব। লিভ ইন সম্পৰ্কত 30 দিনৰ ভিতৰত পঞ্জীয়ন নকৰিলে 3 মাহ পৰ্যন্ত কাৰাদণ্ড আৰু 10,000 টকা পৰ্যন্ত জৰিমনা বা দুয়োটাই শাস্তি হ'ব পাৰে। বিধেয়কখন লৈ কালি সদনত হোৱা দীঘলীয়া আলোচনাৰ উত্তৰ দি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে উমৈহতীয়া দেৱানী বিধি বিজেপি RSSৰ মতাদৰ্শ নহয়, বৰং ভাৰতীয় সংবিধান আৰু সংবিধান সভাত আলোচনা এই বিধিৰ মূল ভিত্তি আছিল। এই উমৈহতীয়া দেৱানী বিধিয়ে ৰাজ্যত লিংগ ক্ষমতা স্থাপন কৰিব বুলি উল্লেখ কৰি তেওঁ কয় যে এই বিধি 18 বছৰ নহওঁতে পিতৃ মাতৃয়ে বিধা দিয়া যুৱতী, কম বয়সত 3-4টা সন্তানৰ বোজা লোৱা যুৱতী, 3 তালাকে জীৱনলৈ অন্ধকাৰ নমোৱা মাতৃ, লিভ ইন সম্পৰ্কত প্ৰবঞ্চনাৰ সন্মুখীন হোৱাসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি। তেওঁ কয় যে বহু দশক ধৰি উমৈহতীয়া দেৱানী বিধি কেৱল ৰাজনৈতিক বিতৰ্কৰ বিষয় হৈ আছিল, কিন্তু অসমে সেই চিন্তাধাৰাক বাস্তৱ ৰূপ দিলে। উমৈহতীয়া দেৱানী বিধি সংবিধানৰ 44 অনুচ্ছেদে দেখুওৱা সমতা আৰু ন্যায়ভিত্তিক নাগৰিক ব্যৱস্থাৰ সপোন বাস্তৱায়িত কৰাৰ ঐতিহাসিক পদক্ষেপ বুলি ডঃ শৰ্মাই অভিহিত কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই আইন কোনো ধৰ্মৰ বিৰুদ্ধে নহয় বা কোনো সম্প্ৰদায়ৰ অধিকাৰ হননৰ প্ৰয়াসো নহয়, বৰং এই আইনে বিবাহ, বিবাহ বিচ্ছেদ, উত্তৰাধিকাৰ, ভৰণ পোষণ আদি চিন্তনীয় বিষয়ত সকলো নাগৰিকে যাতে আইনৰ দৃষ্টিত সমমৰ্যাদা লাভ কৰে সেয়া সুনিশ্চিত কৰিব। তেওঁ কয় যে ৰাজ্যৰ খিলঞ্জীয়া জনজাতি সমাজসমূহৰ পৰম্পৰা, সামাজিক গাঁথনি আৰু স্বনিয়ন্ত্ৰিত সাংস্কৃতিক ব্যৱস্থাৰ প্ৰতি সন্মান জনাই সংবিধানৰ 342 নম্বৰ অনুচ্ছেদ অন্তৰ্ভুক্ত জনজাতিসমূহক এই আইনৰ আওতাৰ বাহিৰত ৰখা হৈছে।
1: ইয়াতে 4টা খণ্ড আছে, 14টা চেপ্টাৰ আছে, 398টা চেকশ্যন আছে আৰু 7খন চিডিউল আছে। প্ৰথম খণ্ডত বিবাহৰ চৰ্ত যে দৰাৰ বয়স 21, কইনাৰ বয়স 18। ধাৰা 4.2, 4.3 য'ত এক পত্নীত্ব আৰু এক প্ৰতিব্ৰততা বোধহুৱে কোনো জীৱিত সংগী এগৰাকী বিবাহিত পুৰুষে বিয়া কৰোৱাটো বাদ দিয়ক, লিভ ইন ৰিলেশ্যনশ্বিপতো থাকিব নোৱাৰিব।

0: পত্নী জীয়াই থকা অবস্থা। আমি আনিছো বাধ্যতামূলক পঞ্জীয়ন, প্রতিখন বিবাহ আৰু লিভ ইন ৰিলেচনশ্বিপক আইনৰ স্বীকৃতি দিবলৈ ইয়াত ব্যৱস্থা কৰা হৈছে। মৃতকৰ সম্পত্তি পতি পত্নী সন্তান আৰু জীৱিত পিতৃ মাতৃৰ মাজত ন্যায়সংগতভাৱে বিতৰণ কৰাৰ ব্যৱস্থা কৰা হৈছে।
1: মুখ্যমন্ত্ৰীৰ ভাষণৰ পাছতে অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে মুখ্যমন্ত্ৰীক বিধেয়কখন গৃহীতকৰণৰ প্ৰস্তাৱ সদনত উত্থাপন কৰিবলৈ অনুমতি প্ৰদান কৰে। সেই সময়তে কংগ্ৰেছৰ বিধায়ক নুৰুল হুদাই বিধেয়কখন গৃহীত কৰাৰ পৰিৱৰ্তে অধিক আলোচনাৰ বাবে সদনত বাছনি কমিটিলৈ প্ৰেৰণ কৰিবলৈ দাবী উত্থাপন কৰে। বিধায়ক জাকিৰ হুছেইন ছিকদাৰেও হকক সমৰ্থন কৰে। মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছৰ এই দাবী অগ্ৰাহ্য কৰি বিধেয়কখন গৃহীত কৰাৰ পোষকতা কৰে। ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে বিধেয়কখন সন্দৰ্ভত দফাই দফাই আলোচনাৰ দাবী জনায়। কংগ্ৰেছসহ সকলো বিৰোধী পক্ষৰ সকলো সদস্যই বাছনি কমিটিলৈ প্ৰেৰণ অথবা দফাই দফাই আলোচনাৰ দাবীৰে শ্লোগান দি অধ্যক্ষৰ সন্মুখলৈ উঠি যায়, ফলত সদনত উত্তাল পৰিস্থিতিৰ সৃষ্টি হয়। হুলস্থূলীয়া পৰিস্থিতিৰ মাজতে অধ্যক্ষই মুখ্যমন্ত্ৰীক বিধেয়কখন গৃহীত কৰাৰ প্ৰস্তাৱ উত্থাপন কৰাৰ অনুমতি দিয়ে। এই প্ৰস্তাৱ ধন্নীফুটত গৃহীত হয়। উমৈহতীয়া দেৱানী বিধি গৃহীত হোৱাৰ পাছত মুখ্যমন্ত্ৰী শৰ্মাই উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় সংশোধনী বিধেয়ক 2026 সদনৰ বিবেচনাৰ বাবে উত্থাপন কৰে। তাৰ পাছতে বিগত সময়ছোৱাত মৃত্যুবৰণ কৰা ৰাজ্যৰ ভালেকেইগৰাকী বিশিষ্ট ব্যক্তিৰ প্ৰতি সদনে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। পাছত অধ্যক্ষ দাসে সদস্যসকলক ধন্যবাদ জনাই চমু ভাষণ দিয়ে আৰু সদনৰ কাম কাজ অনিৰ্দিষ্ট কালৰ বাবে স্থগিত ৰখাৰ কথা ঘোষণা কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি উমৈহতীয়া দেৱানী বিধি গৃহীত হোৱাৰ পাছত অসমৰ ইতিহাসত নতুন অধ্যায়ৰ সূচনি হোৱা বুলি মন্তব্য কৰে। বিধেয়কখন গৃহীত হোৱাৰ পাছত সামাজিক মাধ্যমযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শ্ৰীসোণোৱালে কয় যে বিধেয়কখন বিধানসভাত গৃহীত হোৱাটো সামাজিক ন্যায়, সমতা আৰু সুশাসনৰ দিশত লোৱা যুগান্তকাৰী পদক্ষেপ। এই বিধেয়কখনে অসমৰ খিলঞ্জীয়া জনজাতি লোকৰ সাংবিধানিক, সামাজিক অধিকাৰ আৰু সাংস্কৃতিক স্বকীয়তা অক্ষুণ্ণ ৰাখি সুসংগঠিত আৰু সমতাভিত্তিক নাগৰিক ব্যৱস্থাৰ পথ মুকলি কৰিব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীৰ বাবে গ্ৰেডিং ব্যৱস্থা প্ৰৱৰ্তন কৰা নহয়, বৰং পূৰ্বৰ দৰে নম্বৰ দিয়া ব্যৱস্থাই বাহাল থাকিব। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে কালি সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে হোৱা আলোচনাত এই কথা সদৰি কৰে। পৰিষদে কয় যে গ্ৰেডিং ব্যৱস্থা প্ৰৱৰ্তন কৰা সন্দৰ্ভত এতিয়ালৈকে কোনো সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই, গতিকে নম্বৰ প্ৰদান কৰা ব্যৱস্থাই বাহাল থাকিব। ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানে প্ৰস্তাৱিত গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰ সম্ভাৱ্য প্ৰভাৱৰ মূল্যায়নৰ বাবে অধ্যয়ন চলাব আৰু বিৰূপ প্ৰভাৱ ৰোধ কৰাৰ বাবে পৰামৰ্শ আগবঢ়াব। অতিৰিক্ত মহাধিবক্তা পি এন গোস্বামী কালি গুৱাহাটী উচ্চ ন্যায়ালয়ত কয় যে ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানে অধ্যয়নৰ বাবে সন্মতি প্ৰকাশ কৰিছে আৰু এই সম্পৰ্কে ৰাজ্যৰ প্ৰধান মুখ্য বন সংৰক্ষক, মুখ্য বন্যপ্ৰাণী ৱাৰ্ডেনক অৱগত কৰোৱা হৈছে। প্ৰতিষ্ঠানে বিশদ প্ৰকল্পৰ প্ৰতিবেদন আৰু প্ৰকল্পৰ সংশ্লিষ্ট ফাইল লাভ কৰিছে আৰু শীঘ্ৰে অধ্যয়নৰ বাবে কাৰিকৰী আৰু বিত্তীয় প্ৰস্তাৱ প্ৰস্তুত কৰা হ'ব। তেওঁ কয় যে অধ্যয়ন প্ৰতিবেদন পুঁজি লাভ কৰাৰ 3 মাহৰ ভিতৰত সম্পূৰ্ণ হ'ব। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ইয়াৰ বাবে পুঁজিৰ যোগান ধৰিব বুলি উল্লেখ কৰি শ্ৰীগোস্বামীয়ে প্ৰভাৱ অধ্যয়নৰ পূৰ্বে কোনো গছ কটা নহয় আৰু প্ৰকল্প ৰূপায়ণৰ সময়ত বন্যপ্ৰাণী সংৰক্ষণৰ বাবে সকলো ধৰণৰ প্ৰচেষ্টা চলোৱা হ'ব বুলি তেওঁ আশ্বাস দিয়ে। দেশৰ বিভিন্ন অংশৰ লগতে অসমতো আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদুজ্জোহা পালন কৰা হৈছে। আল্লাহৰ নিৰ্দেশত হজৰত ইব্ৰাহিমে তেওঁৰ একমাত্ৰ পুত্ৰক বলিদান দিয়া কাৰ্যৰ সোঁৱৰণত এই ঈদুজ্জোহা পালন কৰা হয়। এই উৎসৱক ঈদ অল আধা বা ঈদ উল আজহা বুলিও কোৱা হয়। ঈদৰ নামাজৰ বাবে ঈদগাহসমূহ সজাই পৰাই তোলা হৈছে। সমাজত ভাতৃত্ববোধ আৰু বিশ্ব শান্তিৰ বাবে আজি পুৱা ঈদৰ নামাজ পঢ়া হয়। দক্ষিণ শালমৰা মানকাছৰ জিলাৰ 65টা ঈদগাহত ঈদৰ সমূহীয়া নামাজ পঢ়া হয়। জিলাখনৰ ঐতিহ্যবাহী মিৰ্জুমলা ঈদগাহত প্ৰায় 2000 লোকে সমূহীয়া নামাজত অংশগ্ৰহণ কৰে। ধুবুৰীকে ধৰি ৰাজ্যৰ অন্যান্য স্থানসমূহতো আজি ঈদৰ নামাজ অনুষ্ঠিত হৈছে। বৰাক উপত্যকাৰ 3খন জিলা কাছাৰ, শ্ৰীভূমি আৰু হাইলাকান্দিত ঈদুজ্জোহা উদযাপন কৰা হৈছে। জিলাকেইখনত ঈদ উপলক্ষে বিৰাজ কৰা পৰিৱেশ সন্দৰ্ভত এয়া আমাৰ কাছাৰৰ সংবাদদাতা আখিৰাণী দাস।
2: আজি বৰাক উপত্যকাৰ 3খন জিলা কাছাৰ, শ্ৰীভূমি আৰু হাইলাকান্দিত উদযাপন কৰা হৈছে পবিত্ৰ ঈদ উল আজহা। এই উপলক্ষে কাছাৰ জিলাত সাজি উঠিছে ঈদগাহসমূহ। ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে। শিলচৰৰ ঈদখলা ঈদগাহত আজি 8 বজাত সমূহীয়া নামাজ অনুষ্ঠিত হয়। নামাজ পাঠ কৰোৱাই বৰ মছজিদৰ ইমাম মৌলানা ছাব্বিৰ আহমেদ। পিছত শান্তি সম্প্ৰীতিৰ বাৰ্তাৰে দোৱা প্ৰাৰ্থনা কৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলে।
1: ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ঈদুজ্জোহা উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এই উৎসৱ হৈছে ভক্তি, ত্যাগ আৰু নিস্বাৰ্থতাৰ প্ৰতীক। তেওঁ কয় যে এই উৎসৱে জনসাধাৰণক মানৱতাৰ সেৱাৰ বাবে অনুপ্ৰাণিত কৰে। ৰাজ্যপাল লক্ষ্মণ

0: প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঈদ উপলক্ষে ৰাজ্যবাসী বিশেষকৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলক ওলগ জনাইছে। ৰাজ্যপাল আচাৰ্যই তেওঁৰ বাৰ্তাত কয় যে ঈদ উল জুহাই ত্যাগ, কৰুণা, দয়া, আস্থা আৰু ভাতৃত্ববোধৰ শাশ্বত প্ৰমূল্যৰাজিক প্ৰতিফলিত কৰে। তেওঁ লগতে সমাজৰ সকলো শ্ৰেণীৰ মাজত একতাৰ এনাজৰী সুদৃঢ় কৰি শান্তি, সম্প্ৰীতি আৰু পাৰস্পৰিক সন্মানৰ মনোভাৱেৰে এই উৎসৱ পালন কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ বাৰ্তাত ঈদৰ এই পবিত্ৰ উৎসৱে সকলোৰে অন্তৰ আত্মত্যাগ, বিশ্বাস আৰু ভাতৃত্ববোধৰ আদৰ্শৰে উজ্বলাই তুলিব বুলি আশা প্ৰকাশ কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ে 4 বছৰীয়া স্নাতক পাঠ্যক্ৰম ৰূপায়ণৰ সৈতে জড়িত মাচুল গাঁথনি সন্দৰ্ভত উত্থাপিত কিছু বিষয়ৰ প্ৰতি লক্ষ্য ৰাখি নিজৰ স্থিতি স্পষ্ট কৰিছে। বিশ্ববিদ্যালয় চৌহদত কালি সংবাদমেলত বিশ্ববিদ্যালয় পঞ্জীয়ক ডঃ উৎপল শৰ্মাই কয় যে শেহতীয়াকৈ অসম কলেজ অধ্যক্ষ পৰিষদে মহাবিদ্যালয়সমূহে গুৱাহাটী বিশ্ববিদ্যালয়ক পৰিশোধ কৰিবলগীয়া মাচুল প্ৰায় 4 গুণ বৃদ্ধি কৰা বুলি কৰা দাবী বাস্তৱসন্মত নহয়। পঞ্জীয়কগৰাকীয়ে কয় যে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 ৰূপায়ণৰ অংশ হিচাপে 2023 চনৰ মেৰ পৰা 5 বছৰীয়া সংহত স্নাতকোত্তৰ পাঠ্যক্ৰম আৰম্ভ কৰা হৈছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত নিউ চণ্ডীগড়ত কালি অনুষ্ঠিত এলিমিনেটৰ খেলত ৰাজস্থান ৰয়েলছে ছানৰাইজাৰ্ছ হায়দৰাবাদক 47 ৰাণত পৰাস্ত কৰে। ৰাজস্থানে বান্ধি দিয়া 244 ৰাণৰ বিশাল লক্ষ্য অনুসৰণ কৰি ছানৰাইজাৰ্ছে 19 অভাৰ আৰু 2টা বলত আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ 196 ৰাণহে সংগ্ৰহ কৰিবলৈ সমৰ্থ হয়। ৰাজস্থানৰ হৈ জোফ্ৰা আৰ্চাৰে সৰ্বাধিক 3টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে টছত জয়লাভ কৰা ছানৰাইজাৰ্ছ হায়দৰাবাদৰ আমন্ত্ৰণ মৰ্মে প্ৰথমে বেটিং কৰিবলৈ আহি ৰাজস্থান ৰয়েলছে নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 243 ৰাণ কৰে। বৈভৱ সূৰ্যবংশীয়ে মাত্ৰ 29টা বলত 12টা ছিক্স আৰু 5টা বাউণ্ডাৰীৰে 97 ৰাণ কৰে। প্ৰতিযোগিতাৰ চূড়ান্ত খেলখনৰ দ্বিতীয়টো স্থান নিশ্চিত কৰিবলৈ কাইলৈ ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ মুখামুখি হ'ব। এই মেচখনৰ বিজয়ী দলটোৱে অহা দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে খিতাপ দখলৰ যুঁজত অৱতীৰ্ণ হ'ব। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: উত্তৰাখণ্ড আৰু গুজৰাটৰ পাছতে দেশৰ তৃতীয়খন ৰাজ্যৰূপে অসমত কালি সমনাগৰিক সংহিতা বলবতৰ পথ প্ৰশস্ত হোৱাটো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায়বোৰ কাকতে মুখ্য বাতৰিৰূপে প্ৰকাশ কৰিছে। দৈনিক জনমভূমি কাকতত বাতৰিটোৰ শীৰ্ষক গৃহীত হ'ল UCC, ৰাজপথলৈ ওলাই আহিল উল্লসিত মহানগৰবাসী। দৈনিক অগ্ৰদূত কাকতত বাতৰিটোৰ শিৰোনাম ধনী ভোটত গৃহীত অভিন্ন দেৱানী বিধি। দ্য আছাম ট্ৰিবিউন আৰু দ্য চেণ্টিয়েল কাকতে বাতৰিটো ক্ৰমে আছাম এছেম্বলি পাছেছ ইউনিফৰ্ম চিভিল কোড বিল আৰু UCC বিল গেটছ পাছেছ ইন হাউচ শিৰোনামেৰে প্ৰকাশ কৰিছে। ইপিনে বিৰোধীয়ে বিধেয়কখন গৃহীত হোৱাৰ বিৰোধিতা কৰাৰ এটা খবৰ আমাৰ অসম কাকতে UCC যদি ইমান ভাল আউটিলৈ জনজাতীয়সকল নাহিল কিয় শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসম মন্ত্ৰীসভাৰ সম্ভাৱ্য সম্প্ৰসাৰণ সন্দৰ্ভত একোটা বাতৰি আজি কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত আগস্থান দিছে। অসমীয়া খবৰ কাকতত বাতৰিটোৰ শীৰ্ষক ৰাজ্যপাল বিদেশত 3 জুনৰ পাছতহে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ মুখ্যমন্ত্ৰীৰ ইংগিত। একেটা বাতৰি অসমীয়া প্ৰতিদিন কাকতে বিদেশলৈ ৰাজ্যপাল 3 জুনৰ পাছতহে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ সুশান্ত বলিন হ'ব পাৰে নতুন মুখ শিৰোনামেৰে প্ৰকাশ কৰিছে। অহা 5 বছৰত ৰাজ্য চৰকাৰে দিবলগীয়া 2 লাখ নিযুক্তিৰ লক্ষ্য সন্মুখত ৰাখি অব্যাহত থকা চৰকাৰী তৎপৰতা আৰু দিছপুৰত মুখ্য সচিবৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা টাস্ক ফৰ্চৰ প্ৰথমখন পৰ্যালোচনা বৈঠক সন্দৰ্ভত এটা বাতৰি দৈনিক অসম কাকতে আজি প্ৰথম পৃষ্ঠাত স্থান দিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ যাওঁ।
0: উত্তৰ গুৱাহাটীত যোৱা নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত 3জন লোকৰ থিতাতে মৃত্যু হয়। এখন ট্ৰাক আৰু 4চকীয়া বাহনৰ মাজত হোৱা সংঘৰ্ষৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয় বুলি আমাৰ আকাশবাণী সংবাদদাতাই জানিবলৈ দিছে। নিহত লোককেইজনক ৰঞ্জিত দে, কৰুণা বেজবৰুৱা আৰু পাৰ্থপ্ৰতিম বৰ্মন বুলি চিনাক্ত কৰা হৈছে। আটাইকেইজন গুৱাহাটীৰ মালিগাঁৱৰ বাসিন্দা। স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, মেঘালয়, অৰুণাচল, ত্ৰিপুৰা, নাগালেণ্ড, মিজোৰাম আৰু মণিপুৰৰ কোনো অঞ্চলত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। বিধানসভাত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক গৃহীত। ৰাজ্যৰ ইতিহাসত নতুন অধ্যায়ৰ সূচনা হোৱা বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য।

উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীৰ বাবে পূৰ্বৰ দৰে নম্বৰ দিয়া ব্যৱস্থাই বাহাল থাকিব বুলি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ প্ৰকাশ। ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানে প্ৰস্তাৱিত গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰ সম্ভাৱ্য প্ৰভাৱৰ মূল্যায়নৰ বাবে অধ্যয়ন চলাব বুলি অতিৰিক্ত মহাধিবক্তাৰ মন্তব্য। দেশৰ বিভিন্ন অংশৰ লগতে অসমতো উৎসাহ উদ্দীপনাৰে ঈদ উজ জোহা পালন। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এলিমিনেটৰ খেলত ৰাজস্থান ৰয়েলছৰ জয়লাভ, দলটোৰ ফাইনেলত প্ৰৱেশৰ আশা সজীৱ। এতিয়া বাতৰি ইমানতে অন্ত পৰিল। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।

0: নমস্কাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ এই ঘণ্টাৰ মুখ্য বাতৰিৰ শিৰোনাম পঢ়িছো পুলক গগৈয়ে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতে বন বিভাগ আৰু জিলা প্ৰশাসনে গোলাঘাট জিলাৰ মেৰাপানীৰ 2 নম্বৰ নেঘেৰী বিল আৰু উৰিয়ামঘাটত পুনৰ উচ্ছেদৰ প্ৰস্তুতি আৰম্ভ কৰিছে। দেশৰ বিভিন্ন অংশৰ লগতে অসমতো আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ উজ জোহা পালন কৰা হৈছে। ঈদৰ নামাজৰ বাবে ঈদগাহসমূহ সজাই পৰাই তোলা হয়। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঈদ উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোকসকলক ওলগ জনাইছে। বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্ৰাঘ্য সংৰক্ষণ ক্ষেত্ৰ কাইলৈৰ পৰা পৰ্যটকৰ বাবে বন্ধ কৰা হ'ব। বৰষুণ আৰু বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি উদ্যান কৰ্তৃপক্ষই এই সিদ্ধান্ত লৈছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনত কাইলৈৰ পৰা হাইস্কুল শিক্ষান্ত কম্পাৰ্টমেণ্টেল পৰীক্ষা অনুষ্ঠিত হ'ব। কৃষি সম্প্ৰসাৰণৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত গোলাঘাট কৃষি বিজ্ঞান কেন্দ্ৰক সন্মানীয় নাছো ধনুকা বঁটা 2026ৰ বাবে নিৰ্বাচন কৰা হৈছে। উত্তৰ গুৱাহাটীৰ ভেটামুখ নয়নপুৰত যোৱা নিশা আৰক্ষীয়ে অভিযান চলাই নকল সোণৰ নাওসহ এজন লোকক গ্ৰেপ্তাৰ কৰে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ যোৱা নিশা নিউ চণ্ডীগড়ত অনুষ্ঠিত প্ৰথমখন এলিমিনেটৰ খেলত ৰাজস্থান ৰয়েলছে ছানৰাইজাৰ্ছ হায়দৰাবাদক 47 ৰাণত পৰাস্ত কৰে। আমাৰ এই ঘণ্টাৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15 শুনিবলৈ পাব।
1: কার্বি আজাই মেঘ লংপেন পিনি নাং নিতুম কার্যুবম ক্লিম সোমার আং ডেং লংপেন তুমুক কেথান পিনি লাংস আং ডেং লংপেন নাং নিতুম এন্ড্রিয়া ইংটিপি পেন কেথান পন সাম পেন জাম তুমু তাংটি লাংস তুমু আর্যু পন্থ ইগল না
2: আনিসি আফিয়া বাং সাম পেন জাম ফান বাহিনী পাংনি প্রংসি আফিয়া বাং লামথান ল মাই সাম পেন জাম নাংপে নাংপুলে কেদু কালি নেতা সারপি বমলো মনে কাম চকলেম উন এদেলো তাংতে নাংতুমকু পুলমা নেফান আন নেকি হি থেকজে নাং মেথাং আপো কান্তা নাংতুম চেপাংক্রাং থেক থেলোবু নেফান আন নেকি হি জি কালি সাম পেঞ্জাম আফি সারপিয়া বাং লবংসু এথেবেক আলাম পেন্সি লতুমা ফান কাপেরে বেন আসন আর নিবাং তা পুবেরলো আর নিসিকে আর্জু সেলেট অংলো সামা বাং জামা ফান পুল ক জাম ইফি কাইকে তা ইতুমা ফান আন হি থেকথে পুসি পুবের পট পিনিকে ইতুমলে আন তুনরা ইফিয়া ফান আন হিল না পুরা আফিয়া ফান পুল ফি পিনিকে নিতুম আন হান তুনপো নাংকে সাং জয়রা চংহং ডিং নোট পুল মলমসো ফি হালাতুম আন হান পামেন এট সি বাংহিনী

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, 2027 বৰ্ষৰ লোকপিয়লৰ পূৰ্বে গৃহ পঞ্জীয়ন প্ৰক্ৰিয়া সঠিক আৰু প্ৰযুক্তিভিত্তিত সম্পন্ন কৰাৰ লক্ষ্যৰে ৰাজ্যৰ জিলা প্ৰশাসনসমূহৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ, পঞ্চায়তীৰাজ মন্ত্ৰালয়ৰ উদ্যোগত গুৱাহাটীত কাইলৈ পঞ্চায়ত নেতৃত্বাধীন সেৱা প্ৰদান শীৰ্ষক এখন আঞ্চলিক কৰ্মশালাৰ আয়োজন, গুৱাহাটী উচ্চ ন্যায়ালয়ত কাইলৈ শ্যামকানু মহন্তৰ জামিন আবেদনৰ ৰায়দান, দেশৰ বিভিন্ন অংশৰ লগতে অসমতো ঈদ উদ জোহা পালন আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত কাইলৈ দ্বিতীয়খন কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ মুখামুখি। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা আৰু মোৰ সৈতে আছে পুলক গগৈ। কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ অধীনত হ'বলগীয়া 2027 বৰ্ষৰ লোকপিয়ল সম্পৰ্কে ইতিমধ্যে অধিসূচনা জাৰি কৰা হৈছে। লোকপিয়লৰ পূৰ্বে গৃহ পঞ্জীয়ন প্ৰক্ৰিয়া সঠিক আৰু প্ৰযুক্তিভিত্তিত সম্পন্ন কৰাৰ লক্ষ্যৰে ৰাজ্যৰ জিলা প্ৰশাসনসমূহে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত কাছাৰ জিলা প্ৰশাসনে প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰিছে। সোণাই পৌৰসভা, লক্ষীপুৰ পৌৰসভা, বদৰপুৰ পৌৰসভা, শিলচৰ পৌৰসভাকে ধৰি বিভিন্ন বিভাগৰ বিষয়াসকলে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰীয় লোকপিয়ল কাৰ্যসূচীৰ অধীনত গৃহ পঞ্জীয়ন প্ৰক্ৰিয়া অধিক ফলপ্ৰসূ আৰু স্বচ্ছ কৰি তোলাৰ লক্ষ্যৰে এই প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। প্ৰশিক্ষণ কাৰ্যসূচীত অতিৰিক্ত জিলা আয়ুক্ত তথা জিলা লোকপিয়ল বিষয়া ৰক্তিম বৰুৱাই লোকপিয়ল সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে। এই সন্দৰ্ভত শিলচৰৰ সংবাদদাতা আশীৰাণী দাসে এইদৰে কয়।
1: লোকপিয়ল 2027ৰ পূৰ্বে গৃহ পঞ্জীয়ন প্ৰক্ৰিয়াটো ন্যায্য, সঠিক আৰু প্ৰযুক্তিভিত্তিকভাৱে সম্পূৰ্ণ কৰাৰ বাবে কাছাৰ জিলা প্ৰশাসনে এক প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰিছে। এই কাৰ্যসূচীত সোণাই পৌৰসভা, লক্ষীপুৰ পৌৰসভা, বদৰপুৰ পৌৰসভা, শিলচৰ পৌৰ নিগমকে ধৰি বিভিন্ন সংশ্লিষ্ট বিভাগৰ বিষয়াসকলে অংশগ্ৰহণ কৰে। মূল উদ্দেশ্যই আছিল ৰাষ্ট্ৰীয় লোকপিয়ল কাৰ্যসূচীৰ অধীনত গৃহ পঞ্জীয়ন প্ৰক্ৰিয়াক অধিক ফলপ্ৰসূ আৰু প্ৰযুক্তিভিত্তিক কৰি তোলা। কাৰ্যসূচীৰ আৰম্ভণিতে অতিৰিক্ত জিলা উপায়ুক্ত তথা জিলা লোকপিয়ল বিষয়া ৰক্তিম বৰুৱা লোকপিয়লৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি কয়, লোকপিয়ল দেশৰ অন্যতম বৃহৎ প্ৰশাসনিক কাম। উন্নয়ন পৰিকল্পনা আৰু ৰাজহুৱা নীতি প্ৰণয়নৰ ভিত্তিত গঢ়ি তোলা হৈছে সঠিক তথ্য সংগ্ৰহৰ ওপৰত। সেয়েহে গৃহ পঞ্জীয়ন প্ৰক্ৰিয়াত গণনাকাৰী আৰু তত্বাৱধায়ক বিষয়াৰ ভূমিকাও অতি গুৰুত্বপূৰ্ণ।
0: একেদৰে তামোলপুৰ জিলা প্ৰশাসনেও গৃহ পঞ্জীয়ন প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে গণনাকাৰী বিষয়াসকলে অহা 17 আগষ্টৰ পৰা 30 ছেপ্টেম্বৰলৈ ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ কৰিব। জনসাধাৰণে 2 আগষ্টৰ পৰা পৰ্টেলযোগে নিজৰ তথ্যসমূহ দাখিল কৰিব পাৰিব। পৰ্টেলত তথ্যসমূহ আপলোড কৰাৰ পাছত নাগৰিকে তেওঁলোকে নিজৰ নামত এটা ID লাভ কৰিব। গণনাকাৰীসকল ঘৰলৈ যাওঁতে তেওঁলোকৰ হাতত সেই ID দাখিল কৰিব লাগিব। আনহাতে দ্বিতীয় পৰ্যায়ত জাতিভিত্তিক তথ্য সংগ্ৰহ কৰা হ'ব। তামোলপুৰ জিলা প্ৰশাসনে জিলাখনৰ সকলো নাগৰিককে এই কাৰ্যসূচীত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে। ধেমাজি জিলা প্ৰশাসনেও আজিৰ পৰা 3-দিনীয়াকৈ প্ৰশিক্ষণ কাৰ্যসূচী গ্ৰহণ কৰিছে। ধেমাজিৰ সংহত জিলা আয়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত প্ৰথম দিনাৰ প্ৰশিক্ষণ কাৰ্যসূচীত জিলা লোকপিয়ল বিষয়াকে ধৰি ভালেকেইজন বিষয়া উপস্থিত থাকে। ৰাজ্যৰ লোকপিয়ল অভিযান সঞ্চালকালয়ৰ পৰা নিয়োজিত প্ৰশিক্ষকসকলে এই কাৰ্যসূচীত প্ৰশিক্ষণ আগবঢ়ায়। অহা 30 মে'ত এই প্ৰশিক্ষণ কাৰ্যসূচীৰ অন্ত পৰিব। মৰিগাঁও জিলাতো লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ গৃহ তালিকা আৰু গৃহপিয়ল সম্পৰ্কীয় জিলা পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচী কালি আৰম্ভ হয়। সমাগত লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ উদ্দেশ্যে আয়োজিত এই প্ৰশিক্ষণ কাৰ্যসূচী 30 মে'লৈ চলিব। লোকপিয়ল পৰিচালনা সঞ্চালকালয়ৰ সহকাৰী সঞ্চালক সপ্তৰাজ দাস আৰু DPA দীপক বৰুৱা সমল ব্যক্তি হিচাপে উপস্থিত থাকে। পঞ্চায়তীৰাজ মন্ত্ৰালয়ৰ উদ্যোগত গুৱাহাটীত কাইলৈ পঞ্চায়ত নেতৃত্বাধীন সেৱা প্ৰদান শীৰ্ষক এখন আঞ্চলিক কৰ্মশালাৰ আয়োজন কৰা হৈছে। কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী SP সিং ৱাগেল আৰু মন্ত্ৰী অতুল বৰাই এই কৰ্মশালাত উপস্থিত থকাৰ কথা। এই কৰ্মশালাত অসম, অন্ধ্ৰপ্ৰদেশ

0: মধ্যপ্ৰদেশ, ওড়িশা, পঞ্জাব, ৰাজস্থান আৰু তেলেংগানাৰ পঞ্চায়তৰ বিষয়ববীয়া, নিৰ্বাচিত প্ৰতিনিধি, গাঁও পঞ্চায়তৰ উদ্যোগীসকলকে ধৰি ৰাজ্য চৰকাৰৰ বিষয়াসকল উপস্থিত থাকিব। ৰাজ্যসমূহৰ শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী গাঁও পঞ্চায়ত আৰু চেম্পিয়ন কমন ছাৰ্ভিচ চেণ্টাৰক এই কৰ্মশালাত সম্বৰ্ধনা জনোৱা হ'ব। ডিজিটেল ৰূপান্তৰৰ জৰিয়তে পঞ্চায়ত নেতৃত্বাধীন সেৱা প্ৰদান শক্তিশালী কৰা, নাগৰিকৰ অংশগ্ৰহণ, উদ্ভাৱন, বহুভাষিক প্ৰশাসন আৰু তৃণমূল পৰ্যায়ত ৰাজহুৱা সেৱা উন্নত কৰাৰ বিষয়ে কৰ্মশালাত আলোচনা কৰা হয়। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক পুলক গগৈৰ পৰা।
1: গুৱাহাটী উচ্চ ন্যায়ালয়ে শিল্পী জুবিন গাৰ্গৰ হত্যাৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ ৰায় কাইলৈ প্ৰদান কৰিব। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে কাইলৈ দিনৰ 2 বজাত এই ৰায় প্ৰদান কৰিব। ইয়াৰ পূৰ্বে বাক্সাৰ জিলা কাৰাগাৰত কাৰাৰুদ্ধ হৈ থকা অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত কেইবাদিনো ধৰি শুনানি অনুষ্ঠিত হৈছিল। শুনানিকালত জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰাই অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ সপক্ষে যুক্তি প্ৰদৰ্শন কৰাৰ বিপৰীতে ৰাজ্য চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়াই ইয়াৰ বিৰোধিতা কৰিছিল। উভয় পক্ষৰ যুক্তি শুনাৰ পাছত উচ্চ ন্যায়ালয়ে কাইলৈ শ্যামকানু মহন্তৰ জামিন আবেদনৰ ৰায় প্ৰদান কৰিব। আনহাতে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতেও কাইলৈ অভিযুক্ত শেখৰজ্যোতি গোস্বামীৰ জামিন আবেদনৰ ৰায় প্ৰদান কৰিব। দেশৰ বিভিন্ন অংশৰ লগতে অসমতো আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ উজ্জোহা পালন কৰা হৈছে। ঈদ উজ্জোহা উপলক্ষে ৰাজ্যৰ বিভিন্ন স্থানত থকা ঈদগাহসমূহত নামাজ পঢ়া হয়। গুৱাহাটী মহানগৰৰ মাছখোৱা ঈদগাহ মৈদানৰ লগতে অন্যান্য ঈদগাহ আৰু মৈদানত সমূহীয়া নামাজ অনুষ্ঠিত হয়। দক্ষিণ শালমৰা মানকাছৰ জিলাৰ 200ৰো অধিক ঈদগাহত প্ৰায় 4 লাখ লোকে ঈদৰ সমূহীয়া নামাজত ভাগ লয়। গোৱালপাৰা জিলাতো আজি ঈদ পালন কৰা হয়। এই সন্দৰ্ভত আমাৰ সাংবাদিক ৰছিদুল হুছেইনে এইদৰে কয়।
2: আন আন ঠাইৰ লগতে গোৱালপাৰা জিলাৰ বিভিন্ন ঠাইতো ইছলাম ধৰ্মাৱলম্বী লোকসকলে পবিত্ৰ ঈদ উল আজহা পালন কৰে। সুন্দৰকৈ সজাই পৰাই তোলা ঈদগাহ মৈদান আৰু মছজিদসমূহত আজি পুৱাই ধৰ্মপ্ৰাণ লোকসকলে ঈদৰ সমূহীয়া নামাজ আদায় কৰে। জিলাখনৰ অগ্ৰণী ইছলামিক সংগঠন আঞ্জুমান ই খাতিমুল ইছলামৰ দ্বাৰা পৰিচালিত 44খন সমাজৰ লগতে আন আন সমাজসমূহেও শান্তিপূৰ্ণভাৱে ঈদ উল আজহাৰ নামাজ অনুষ্ঠিত কৰে। আঞ্জুমান ই খাতিমুল ইছলামে গোৱালপাৰা চহৰৰ নয়াপাৰাৰ ৰাজহুৱা ঈদগাহ মৈদানত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা সমূহীয়া নামাজত 1500 লোকে একেলগে ঈদৰ নামাজ আদায় কৰে। জিলাখনৰ হিদাবাৰীত পুৰুষৰ সমানে সমানে মহিলাসকলেও ঈদগাহ মৈদানত ঈদৰ নামাজ আদায় কৰে। উল্লেখযোগ্য যে বহু বছৰৰ পৰাই হিদাবাৰীত পুৰুষৰ সমানে সমানে মহিলাসকলেও ঈদগাহ মৈদানত ঈদৰ নামাজ আদায় কৰি আহিছে।
1: একেদৰে চিৰাং, বৰপেটা, ধুবুৰী, কোকৰাঝাৰ, শ্ৰীভূমি, দৰং, শোণিতপুৰ, নগাঁও আদি বিভিন্ন জিলাৰ মছজিদ, ঈদগাহতো ভালেসংখ্যক লোকে আজি ঈদৰ সমূহীয়া নামাজত ভাগ লোৱাৰ খবৰ আমালৈ আহিছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী অতুল বৰাই ঈদ উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোকসকলক শুভেচ্ছা জনাইছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আজি বিভিন্ন চৰকাৰী সংস্থাৰ প্ৰতিনিধিসকলে 30 কোটি টকাৰ অনুদান আগবঢ়ায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে জানিবলৈ দিয়ে যে এনেধৰণৰ অনুদানে আৰ্তজনক প্ৰয়োজনীয় সহায় আগবঢ়োৱা মানৱীয় পদক্ষেপক আৰু অধিক শক্তিশালী কৰি তুলিব। ৰাজ্যবাসীয়ে সদায়ে মহান উদ্দেশ্যত ঐক্যবদ্ধ প্ৰচেষ্টাৰে সহায়ৰ হাত আগবঢ়াই সামাজিক দায়িত্ব পালন কৰি আহিছে বুলি তেওঁ কয়। বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্ৰাঘ্য সংৰক্ষণ ক্ষেত্ৰ কাইলৈৰ পৰা পৰ্যটকৰ বাবে বন্ধ থাকিব। বাৰিষা আৰু বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি উদ্যান কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। তথ্য অনুসৰি 2025-26 পৰ্যটন বৰ্ষত উদ্যানখনলৈ 4,68,000ৰো অধিক পৰ্যটকৰ আগমন হয়। এই বৰ্ষত বিদেশী পৰ্যটকৰ সংখ্যাও যথেষ্ট বৃদ্ধি হোৱা বুলি উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। বিশিষ্ট সাহিত্যিক চিন্তাবিদ উপেন্দ্ৰনাথ বৰকটকীক আজি অসম সাহিত্য সভাৰ 2025-26 বৰ্ষৰ সভাপতিৰ বিশেষ সাহিত্য বঁটা প্ৰদান কৰা হয়। অসম সাহিত্য সভাৰ এটা সজাতি দলে নগাঁৱত থকা সাহিত্যিকগৰাকীৰ বাসভৱনত এই বঁটা প্ৰদান কৰে। এই বঁটাত আছে গামোচা, ফুলামজাপি, কিতাপৰ টোপোলা, স্মাৰক, সভাৰ প্ৰতীকপদ আৰু মানপত্ৰ। বিটিচিৰ তামোলপুৰ জিলাৰ দৰঙাজুলি পৰিষদীয় সমষ্টিৰ পাহাৰপুৰ গাঁৱৰ 50টা পৰিয়াললৈ বিটিচিৰ উপাধ্যক্ষ বিজিত গৌৰা নাৰ্জাৰীয়ে 5,000 টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰে। ভাৰত ভূটান সীমান্তৱৰ্তী এই অঞ্চলৰ একাংশ ৰাজ্যৰ আৰ্থিক দুৰৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি উপাধ্যক্ষগৰাকীয়ে এই সাহায্য আগবঢ়ায়। ইয়াৰ লগতে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বসতিস্থল বৰকাজুলি আৰু শিমলুবাৰী গাঁৱৰ ঘৰে ঘৰে গৈ উপাধ্যক্ষগৰাকীয়ে ঈদৰ শুভেচ্ছা জনায়। কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামায়াই আজি লোকভৱনত ৰাজ্যপালৰ সচিবক আনুষ্ঠানিকভাৱে পদত্যাগ পত্ৰ দাখিল কৰিব। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তেওঁ আনুষ্ঠানিকভাৱে পদত্যাগ পত্ৰ দাখিল কৰাৰ কথা নিশ্চিত কৰে। শ্ৰীসিদ্ধাৰামায়াই লগতে কয় যে তেওঁ ৰাজ্যপালক ডি কে শিৱকুমাৰক মুখ্যমন্ত্ৰী পদবী গ্ৰহণৰ বাবে আমন্ত্ৰণ জনাবলৈ অনুৰোধ কৰে, কিয়নো শিৱকুমাৰে 136গৰাকীৰো অধিক বিধায়কৰ সমৰ্থনেৰে বিধানসভাত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিছে। তেওঁ কয় যে

শীৰ্ষ নেতৃত্বই তেওঁক ৰাজ্যসভাৰ আসনৰ বাবে প্ৰস্তাৱ দিছে যদিও তেওঁ এই প্ৰস্তাৱ প্ৰত্যাহাৰ কৰে। ৰাষ্ট্ৰীয় ৰাজনীতিৰ প্ৰতি আগ্ৰহী নহয় বুলি উল্লেখ কৰি তেওঁ কয় যে ৰাজ্যখনৰ জনসাধাৰণৰ বাবে তেওঁ সদায় কাম কৰি যাব। উল্লেখযোগ্য যে 2023 চনৰ মেত কংগ্ৰেছে বিধানসভা নিৰ্বাচনত জয়লাভ কৰাৰ পাছত সিদ্দাৰামায়াই দ্বিতীয়বাৰৰ বাবে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হৈছে। ইয়াৰ পূৰ্বে তেওঁ 2013ৰ পৰা 2018 চনলৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। দুটা কাৰ্যকালত মুঠ 8 বছৰ মুখ্যমন্ত্ৰী পদত কাৰ্যনিৰ্বাহ কৰা সিদ্দাৰামায়াই ৰাজ্যখনৰ এই পদবীত দীৰ্ঘকালৰ বাবে কাৰ্যনিৰ্বাহ কৰা ব্যক্তিৰূপে পৰিগণিত হৈছে।

0: মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। দুটা কাৰ্যকালত মুঠ 8 বছৰ মুখ্যমন্ত্ৰী পদত কাৰ্যনিৰ্বাহ কৰা ছিদ্দাৰামায়াই ৰাজ্যখনৰ এই পদবীত দীৰ্ঘকালৰ বাবে কাৰ্যনিৰ্বাহ কৰা ব্যক্তিৰূপে পৰিগণিত হৈছে। ইয়াৰ লগতে তেওঁ মুখ্যমন্ত্ৰী আৰু ইয়াৰ পূৰ্বে বিত্ত মন্ত্ৰী হিচাপে ৰাজ্যখনত 17 বাৰ বাজেট উত্থাপন কৰিছে। আনহাতে ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰ কৰ্ণাটক কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ নেতা। 2023 চনৰ কৰ্ণাটক বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ বিজয়ত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। এতিয়া পৰৱৰ্তী বাতৰি আগবঢ়াইছে জিন্তিৰাণী ডেকাই।
1: অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনত কাইলৈৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব। অহা 5 জুনলৈ চলিবলগীয়া এই পৰীক্ষাত এইবেলি 64,050 গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হ'ব। পৰিষদৰ সচিব নৰনাৰায়ণ নাথে জনোৱা অনুসৰি ৰাজ্যৰ মুঠ 116টা কেন্দ্ৰত কাইলৈৰ পৰা কম্পাৰ্টমেণ্টেল পৰীক্ষা আৰম্ভ হ'ব। পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে বিভিন্ন জিলাৰ প্ৰশাসনে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 নম্বৰ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতে বন বিভাগ আৰু জিলা প্ৰশাসনে গোলাঘাট জিলাৰ মেৰাপানীৰ 2 নম্বৰ নেঘেৰীবিল আৰু উৰিয়ামঘাটত পুনৰ উচ্ছেদৰ প্ৰস্তুতি আৰম্ভ কৰিছে। বন বিভাগে জনোৱা মতে 2 নম্বৰ নেঘেৰীবিলৰ 59টা আৰু উৰিয়ামঘাটৰ 11টা পৰিয়ালক অহা মাহৰ প্ৰথম ভাগতে উচ্ছেদ কৰা হ'ব। উচ্ছেদৰ সম্ভাৱনাক কেন্দ্ৰ কৰি হ'ব পৰা উদ্বেগজনক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অঞ্চল দুটাত ব্যাপক নিৰাপত্তাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আজি ৰাজ্যৰ বন বিভাগৰ বিশেষ মুখ্য সচিব এম কে যাদৱে 2টা অঞ্চল পৰিদৰ্শন কৰে। তেওঁৰ সৈতে জিলা আয়ুক্ত পূবালী গোহাঁই আৰু চি আৰ পি এফৰ বিষয়াবৰ্গও আছিল। গুৱাহাটীৰ হাতীগাঁও আৰক্ষীয়ে অপহৰণ আৰু ধন দাবীৰ অভিযোগত আজি 4জন লোকক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে দৰং জিলাৰ চিপাঝাৰত অভিযান চলাই লোককেইজনক গ্ৰেপ্তাৰ কৰে। ইয়াৰ লগতে আৰক্ষীৰ দলটোৱে নাছিৰ আহমেদ নামৰ এজন অপহৃত লোকক সুকলমে উদ্ধাৰ কৰে। উল্লেখযোগ্য যে নাছিৰ আহমেদক যোৱা 26 মে'ত দুৰ্বৃত্তৰ দলে অপহৰণ কৰি 5 লাখ টকাৰ মুক্তিপণ দাবী কৰিছিল। এই সন্দৰ্ভত পৰিয়ালৰ লোকে দিয়া এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই দুৰ্বৃত্তৰ দলটোক কৰায়ত্ত কৰে। অপহৰণকাণ্ডৰ সৈতে জড়িত আন এজন অভিযুক্ত বৰ্তমান পলাতক হৈ আছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে। ঘটনা সন্দৰ্ভত হাতীগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আঞ্জাত ব্ৰহ্মই এইদৰে কয়।
2: 26 তাৰিখে আমাৰ সন্ধিয়া অনুমান 8টামান বজাত খবৰ আহিছিলে, ইয়াত মানে ৰিটেন এপ্লিকেশ্যন হেৰি দিছিলে যে তেওঁৰ প্ৰাণীজনক কিছুমান দুষ্কৃতিকাৰীয়ে ক'ৰবাত অপহৰণ কৰি নি পইচা ডিমাণ্ড কৰি আছে। তেনে ক্ষেত্ৰত মানে মই ইমিডিয়েটলি ডি চি পি ছাৰ আমাৰ অফিচাৰ চিনিয়ৰ অফিচাৰৰ লগত আলোচনা কৰি মই লগে লগে টেকনিকেল টীম লগত লৈ SI চনদেৱ আৰু ষ্টাফক মানে দৰঙলৈ পঠিয়াই দিম, যিহেতু মানে দৰঙৰ লোকেশ্যন পাই আছিলোঁ। আমাৰ টীমে মানে দৰঙত কিডনেপাৰবিলাকৰ 4জনক মানে ধৰিবলৈ সক্ষম হৈছিলে আৰু তেওঁলোকৰ গাড়ী এখন ছুইফ্ট ডিজায়াৰ এইটো জব্দ কৰিবলৈ সক্ষম হৈছিলে আৰু লগতে গাড়ীত মানে ভিতৰত থকা আমাৰ ভিক্টিমজনক ৰেস্কিউ কৰিবলৈ সক্ষম হৈছিলে।
1: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 31 মে'ত আকাশবাণীযোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠানত দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 134 সংখ্যক খণ্ড। জনসাধাৰণে এই অনুষ্ঠানৰ বাবে টোল ফ্ৰী নম্বৰ 1800-1178800ত ফোন কৰি তেওঁলোকৰ মনৰ ভাৱ প্ৰকাশ কৰাৰ লগতে পৰামৰ্শ আগবঢ়াব পাৰিব। জনসাধাৰণে নৰেন্দ্ৰ মোদী এপ অথবা মাই গভ মুকলি মঞ্চৰ জৰিয়তেও দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। জনসাধাৰণে 1922 নম্বৰত মিছড কল দি লাভ কৰা SMS লিংকত ক্লিক কৰিও প্ৰধানমন্ত্ৰীলৈ প্ৰত্যক্ষভাৱে দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। মন কী বাতৰ এই খণ্ডৰ বাবে 29 মে'লৈকে মতামত আৰু দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। ধেমাজি আৰক্ষীয়ে বন্যপ্ৰাণী সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাই জিলাখনৰ গোগামুখৰ পৰা দুষ্প্ৰাপ্য কেঁকো সাপসহ 4জন সৰবৰাহকাৰীক আটক কৰে। আৰক্ষীয়ে আটক কৰা সৰবৰাহকাৰীকেইজন হৈছে ধেমাজিৰ মনোজ বৰুৱা, গোগামুখৰ সোণাৰাম বসুমতাৰী, ডিব্ৰুগড়ৰ মহেশ পানিকা আৰু অৰুণাচল প্ৰদেশৰ সুনেন্ত চাকমা। ধৃত সৰবৰাহকাৰীকেইজনে বহিঃৰাজ্যলৈ এখন বাহনেৰে কেঁকো সাপ সৰবৰাহৰ সময়তে আৰক্ষীয়ে অভিযুক্ত কেইজনক আটক কৰাৰ লগতে কেঁকো সাপ উদ্ধাৰ কৰে। ধেমাজি জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ তত্বাৱধানত বৰদলনি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু উপ পৰিদৰ্শকৰ নেতৃত্বত এই অভিযান চলোৱা হয়। IPL ক্ৰিকেট প্ৰতিযোগিতাত নিউ চণ্ডীগড়ত কাইলৈ দ্বিতীয়খন কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। 2027 বৰ্ষৰ লোকপিয়লৰ পূৰ্বে গৃহ পঞ্জীয়ন প্ৰক্ৰিয়া সঠিক আৰু প্ৰযুক্তিভিত্তিত সম্পন্ন কৰাৰ লক্ষ্যৰে ৰাজ্যৰ জিলা প্ৰশাসনসমূহৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ। গুৱাহাটী উচ্চ ন্যায়ালয়ত কাইলৈ শ্যামকানু মহন্তৰ জামিন আবেদনৰ ৰায়দান। দেশৰ বিভিন্ন অংশৰ লগতে অসমতো ঈদ উজ জোহা পালন। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত কাইলৈ দ্বিতীয়খন কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ মুখামুখি হ'ব।

0: मन की बात है जन जन की, सभी की कुछ अपनी सी, संघर्षों के कुछ किस्से, कहानी कुछ सफलताओं की, अनकही विरासत की, उम्मीदें नए भारत की। महीने के आखिरी रविवार का रहता है इंतजार मलयाचल के आंचल से विंध्याचल के आंगन तक, ब्रह्मपुत्र के घाट से हिमालय के विस्तार तक। होती है मन की बात प्रधानमंत्री के साथ। तो सुनिए इस महीने 31 मई सुबह 11 बजे मन की बात आकाशवाणी दूरदर्शन के सभी चैनलों और प्रसार भारती के OTT प्लेटफॉर्म वेव्स पर। इसके अलावा आकाशवाणी और दूरदर्शन के YouTube चैनल और प्रसार भारती के ऐप न्यूज ऑन एयर और OTT प्लेटफॉर्म वेव्स पर सजीव प्रसारण लाइव स्ट्रीमिंग के माध्यम से भी। तो याद रखें, रविवार 31 मई सुबह 11 बजे मन की बात।
1: लाके आकाशवाणी दीपू नलितुम कर्जिक बम लाके FM बैंड मेगाहर्ट्ज फारोसिरा तकबर सिरकेप लापेन न्यूज ऑन एयर एबकेरा पंडा नलितुम जाय मेके दोआन आरजुक लोंगजी आदुंधु ओक प्राणा जाय मेगांग देंगलोंग किडनी स्टोन माते आरलोंगाके सुआ फुथाक डॉक्टर रंगसिना तकबी पेनहुद बैंग सेंगकान किमिया तुमांग बोंग चेहु चेपुत आरजुक सिनांग
2: पिनी निलितुम किडनी स्टोन मते हम्बिये लोंग आर लोंग के दो पुथाक छुचे पुचे फनपुरा निलितुम हिन पन डॉक्टर का चुप हापन दो अलंग दिस तमे निलितुम का चुप हापन तेंग पेन नॉन स्टूडियो लोंग नंग ली के लो अलंग ली के डॉक्टर रंगसिना टॉक बी होम्योपैथी कंसल्टेंट लसी अलंग ली फंस तमे निलितुम आकाशवाणी दिपुआ हिन पेन कुरवांग थू लपेन कार्डोम पचर इकलो
3: कार्डो
2: तंगते केचिंग सीनी लिनंकर जुई लकी ইলি তোমা বাং আলং লাস বাংসো কিডনি স্টোন মাতে এহাম বিয়া লং আর লং কপু সন পেনসি একে দো ঠেক লং নাং দিথানিক জিমা
3: কে চেং সি বাং কে ইলি তোমলা কিডনি ফান বাং লে কোনা সি কে দোমা লা বাং পাচিনি পাপরাং না লা কিডনি বাং কে লা এরাত তাক আ বেয়ার পেন লা এময় আর বুং লা সোয়াং বং সি দো পেন লা কিডনি বাং কে হি হি আর এ আর ভিটা দো আংকে লা কিডনি লংডাম লোতে কানসি আ ডাইমেনশন মানে কেথে ফনয় আওয়ার ফনয় কিডিং পুসিতামে লাবাং গে চিথানিক প্রনা জেনেবা কিডনি কিডিং পতে 11 cm কেথে পতে 6 cm আংকেলা লাপু কিডিং হয় পতে 3 cm লা আংপেন সোপিন সোলং পতে কিডনি আলিন হেসা পতে 150 গ্রাম ল সো আরলো লংকে 135 গ্রাম লাভ কে চেং সি বাং খে লি তুমলা কিডনি কোসং সে আকাম কে ক্লেম মা লা বাং চে থানিং না কিডনি কে লংডাম এলোতে ইলি তুম আভি কো আন মা কে দো লা হাই সে তামে আ কে তের আন কে সাফা দিম ল লংডাম ফুলোতে ইলি তুমলা সা কা ছোডাং আ সা কুনি আ সন থাক থাক সি কিডনি লং কে আ দুক আন পোতে কে তের আন বসি তামে সাফা পো বা লা ডাক সি চিং পেন পো লা সি এ অ কারলো আভি লং আ খেং নো আ সন কে দো আন কেলা ডাকে কেচে ফিল্টার পো সাং এক পো জেনেবা লা ক্যালসিয়াম পনয় ইউরিক অ্যাসিড পনয় আংপেন লা ফসফরাস পু লাহাই সিতামে জংসি এবং আলং কানমা লাং কেডো নাঙি আবে পতে লাসো পো চেপাং ক্লেং পো লাসো আথান কেডো লোপতে লাসি কিডনি স্টোন পু ইলি তুমফু দামে ইক মেল
2: চুরোল পাচিনি পন পন তংটি লবং সো কিডনি স্টোন কচলং আং থেক আবং নং দিথানিক জিমা
3: কে চেং সি বং খেলা কিডনি স্টোন কে লং লো পু জংসি ইলি তো মেন মেন আল্ট্রাসাউন্ড লে কুড়ি রে বা এক্স রে লে কুড়ি রে পু সিতামে মেন মেন এমার্জেন্সি হুট কে পাং ঠেক ই ফান বোতে লাকে এভাম লং কে টক হে রাসন বা কেসো থে রাসন দোজি পেনলা সো কেসো বাং কে লা পু আর এ আর ভি লা পু চেতেরে ইয়াদ বাং খালি না মা কেসো আদিম লং সি সো থের পো বা খালিতে লাকে কেসো বস্তামে আরুম নাসি কিহের বাং দোপো জেনেবালা একেং ছি ফুনয় বা এভাম পোসিতামে লাহাই লং টক হের দো কচো রদ দো লাহাই লোতে লাকে কেচেং সি আং থেকল লাসো আদুন পেন লংডাম লোতে লা বারসো লং সিতামে কেপাং থুকতা ডোক কা থেক বা লা বারসো কে দো লোপতে কচো রদা ডোক ই লাসো লগত এবাং আরলো জং সি কিডনি আরলো ইনফেকশন বাং দো ওলো বা আর লং চিং থাং লক পোলোতে এবাং কে কাং ডোক কা থেক কেচেং সি কে কাং আং থে কেছে লং ই বাং খেলাকে লা এমেক আহম লং ক্লাং পো তং দেলতে আপক লং ক্লাং পো আং পেন তং দেতে আকেং হামবি আদং কে কাং লাহাই দোপো লা আনলো বতে ইলি তুম পাং